0: خانی موس ما گله مفهوم معلومات ولی فلو آلما کمی دو هکس ارگونه میگول آلانه دیوه راجه که موس ما به قوم اداره میدوس دیوه راجه که موس ما به قوم اداره ارگونه میگول آلی ارگونه میاد می واحد کالانی رشیدا یا اسلام علیکم رشیدا
1: وعلیکم
0: السلام باجوری هندونه که این رشیدا آدمی
1: کلانس
0: کی نتو حال
1: نگرانه
0: تا هی نتو میدوس که موسون می با گوتن آدی کوریا لفاف کربانی
1: Korea with Lafak, with a balaro, some Moso, Muria Saratega with some Bodariti Kongulaneta. Then Korea service Kadira Balaro Samariti Kotakani, then Vavis me, the Kungatorta Kanguleni Gadi, Fasmela, Fanar Mela de Terega, then Medraj Terea, me, Surugatorta Kangadi, Mia to Tankola Gadavitan, Hamela Satar Mela de Terega. And with Madam and Fishigan Hama, Sarhadugas contest, Madwan Kama Belveni.
2: ya mera hai mela satar me lui mesan gotaka iha ga dennu e
1: kilta iha ga dennu ade
0: ma den kuriyet detin duhaka kine migutatto
1: dan detin duhaka balar sama boda mosul riti ko fennani va vis madu ko contest madu ko de honiru hisabu ko komesara ka keri ule henna mes ma bodu vissare nu dakka
0: a outra conta kine to
1: me do nam ta ka balar sri lanka sarhada hama boda mosul rit ko dakane den kendi ta wa kom sar ka kerie bole den india sarhada ka balar india ge irumati sarhada ka vistara ko ole ne den am ko divhen da turkura sarhada ka balar ko ti chivendra me ta wa kom sar ka kerie ole ne kama belwe ha bod vistara no dak
2: var bar shukriya ngata
1: ade marhaba
0: akwelan
2: alumne mosam baladin etan gotan hama kurin detin duha ka balairos rajya sarhaduge mosam hama mariti dostha ko banakam lafa korbani den utoros komesora ka va gade hnemas va gade anko dator fator nokor ven ekala ot kan nonge ta hai mele satar be de bedima hama dator kol de ven hnemas den komesor ko vistrata abdus mosam ha bekan ta modetta
0: abdus rakkatir kan iskurabwate rakkatir kam ge gutun alwanche he fiwal tan elawumuga evves kamig ga farwa kod kondu lavwati salamati gutun alwanche he uriha fiwal taken alwagen datra fattawani den kan datur korwa be ফ্রং একান নেনু একগম দাতর নুকুন্ন ভাইরাস আদি দাতর মাতিগেস হামারাক্কাতির কামা বড় বড় সামাল কান দেবা থুরি হাবে ফ্রং ইস
2: মাউলুগ মিহাল দ নট করম তিগিন্দ নালুন মেন তিবে ফ্রং রহ দন্নয় মিউলনি হরদনা জুয়ান বিনা করমা করবেন কদতে কো বাহিয়ে তিন তিন হাতর সুমেন হাই সুমেন হালো মে নাম্বার কি এই ফোন গুলবা কম বেজি হালো মেন গে মি প্রোগ্রাম গেস দে হেম প্রোগ্রাম তো গেস্ত বেফোন গুলবা নাম্বার ওই দে পিএসএম আমে দর কো ন নট করবেন পিএসএম আমে দর কো লাভ এভস রিকোয়েস্ট করবেন আর মেন দেন মাগনেল তক নো তি বেফোন হামে মলোগা বাহাদ কালন দানং গে তা হিন মেসে কোরিং দেন দে ফোরসতেন বে দতা
0: আ দে ফোরসতে বে ದಿವರಾಜೆಗೆ ಕೌಮಿ ಯೂನಿವರ್ಸಿಟಿ ದೇಹ ಸಬ್ಬೀಸ್ ವನಹರ್ಗೆ ದೇವನ ಟರ್ಮ್ಗೆ ತುರು ಕೋಸ್ತಕ ಮಿಹಾರ್ ಮಿವನಿ ಯುಳಾನ್ ಕೊಫ ಆಗಸ್ಟ್ ಮಹು ಫಶಂ ಹಂಜೇಫಾ ಕೋಸ್ತಕ ಫೋಮ್ ಶೇಳುಮ್ಗೆ ಫುರ್ಸತ್ ಮಿಯೋತಿ ಮಿ ಜುಲೈ ಮಹುಗೆ ತಿರೀಸ್ವಾ ಅಂಗಾರ್ ದೋಹುಗೆ ಮಿಂದುರ್ ಫಹು ದಿಗಡಿ ಸುಮಿನೆಟ್ ಗೆ ನಿಯಲ ಕೋಸ್ತಕ ಅಭಿಹೆ ಮಾಲುಮಾತ್ ಅಳುಂ ಫಿಲುವಂ ಬೇನು ಫುಲ್ಕಮ ವನ್ಯಾ ಕೋಸ್ ಡಾಟ್ ಎಂಎನ್ಯು ಡಾಟ್ ಇಡಿಯು ಡಾಟ್ ಎಂಬಿ ಲಿಬಡಾ ನವಾಣೆ ಎಪ್ಲೈ ಕುರಬನ್ನು ಕೋಸ್ತಕಂ ಇದು ಹುಷಾಳುವಂ ಹಂಜೇಫ್ ಮಿವನಿ ಎಂಎನ್ಯು edu.mb portal meduveriko me portal meduveriko hoshaluvani ituru malumat anikas olum filuvalam beinu flukama vanya mail kurevene studentservices@mnu.edu.mb nuni sada salis fahi e number phone gulu vagem is ituru malumat olum filuvalam vidan
2: Then alam yang mihara mudah teriak-teriak tiba fono dana dengan itu ekirat la ramza kodde monument ecce design kurma frasa tu huru wala fono wa kaya teriak mihara sebab frasa tinggi halif kela ingat itu tildo mati utar bole kela ramza kodde monument e farma kurma barat tinggi huru wala fa mikela council mudaru bani mikam shagur wa farai takung mimahu sola ingat itu ay anna puraswati itu anna puraswati tu huke degar semet tu koring bayuan jehin kama deng bayuwe adi hasabung bad umaf hoga den monument design husalubang belibe den august de hasab bisona do mendur fo de gad submit ta hame forsat evane hoy farata ka fasas rufia ga faisa gina be be council husala fa den bad wa bena farata kum demes me danwa de gota 16 july mi anna buras ve do ga mendur fo de gad submit to koin council idara ga vibe number angwali ve sem melangalo vibe number ki noen hai fa he sume sume den hate en nuniya in mi mail kor ve sem melangalo kame ve from with dalwe mail address ki info@kela.gov.mb ingeta ਮੀ ਨਮਾ ਆਈ ਡੀ ਕਾਰਡ ਨੰਬਰ ਅਤੇ ਫੋਨ ਨੰਬਰ ਤੇ ਫੋਨ ਫੋਨ ਬੰਜੇ ਹਨ ਦੈਨ ਡਿਜ਼ਾਈਨ ਹੁਸ਼ੇੜੇਨੀ ਨਾਂ ਹੁਸ਼ੇੜੁਮਾ ਮੀ ਹੁੜਵਾ ਲਈ ਫੈ ਫੁਰਸਤ ਅੰਨ ਬਰਾਸ ਵੇਦ ਹੋ ਗਏ ਕੋਰਿੰਗ ਗੇ ਤੇ ਮੁੱਦਤ ਉਤਰੇਗਾ ਨਾਂ ਹੁਸ਼ਾਲਾ ਫਫਾਰਾ ਤੱਕ ਇਕਣੇ ਕਮ ਸੇ ਬਿਫਰਮ ਵਿਦਾਲੋ ਇੰਗੇ ਤਾ
0: ਏਮੀ ਮਹਮਾ ਐ ਬਿਫਰਕਾ ਗੁਲੂ ਹੁਰ ਕਮ ਕੈ ਗੁਰੀ ਵਡਾਨ ਨਵ ਤੈਂ ਮੌਲੂ ਨ ਨੋਟ ਕੁਰਬਮ ਗੇਂਦਵਾਨ ਕਮ ਆਲਗੁਨ ਮੇ ਬਲਨੀ ਮੀ ਹਾਰ ਹਰਦਨਾ ਜ਼ਵਾਨੁ ਬਿਨਾ ਕੁਰਮ ਕੁਰਵੇਨ ਕੰਤ ਤੇ ਕੀ ਕੋ ਬਾਹੀ ਮੀ ਅਲਗੁਨ ਮੇ ਗੇਮੀ ਤੁਗੇ ਮੌਲੂ ਕੁਰੀ ਹਾ ਬੇਫਨ ਹਮ ਫੁਰਸਤ ਇੰਗੇ ਤੋ ਹਮ ਐ ਵਿਸ ਖਿਆਲੰ ਗੁ ਕਮ ਵੰਨਿਆ ਵਹ ਨ ਨੋਟ ਕੋ ਲੱਬ ਅਲਗੁਨ ਮੇ ਹਮ ਕੁੜ ਕੁੜੇ ਕੋਲੇ ਗਿਤਰੇ ਕੇ ਤੇ ਬੇਫਨ ਗੇ ਖਿਆਲ ਫੁਰ ਤਕਾਇ ਕੀ ਕੁਰੀ ਦਾਮ ਫਸ਼ਾਨ
3: IKEA presents
4: Bajor Henry
5: IKEA Opticals in eng has rupiyai mate give faria kura bage nasib beri farataka debe fulaka drum loan umra dature mi promotion ga hedu kura komme eng has rupiyai ka coupon ne mi ge iturun tafato ek brand takun 30% hame discount adi komme thing has rupiyai mate kura bage faria ka fasate kuru fya gift voucher adivas adivas nasib agwazan kolle mang ailaya ratte hinnaiku avahan IKEA Opticals ziyara kura ba